এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, পম্পা চন্দ, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মৃগাংক কৃষ্ণত্ৰেয় আৰু মিতুল গগৈ, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এতিয়া শুনক বন্দনা।

আজিৰ অনুষ্ঠানটি সজোৱা হল কুসুম তালুকদাৰৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, জিনা ৰাজকুমাৰীৰ কণ্ঠৰ লোকগীত, খগেন গগৈ আৰু সংগীতবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, সংগীতা বৰঠাকুৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু মিত্ৰা ফুকনৰ কণ্ঠৰ ইতি ভজনেৰে

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 6 বজাত হিন্দীত আৰু 6:05ৰ পৰা ইংৰাজীত বাতৰি শুনিবলৈ পাব।

প্ৰিয় শ্ৰোতা, প্ৰথমে জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 সুৰজিৎ দত্তৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:00 পোষ্টবক্স 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সবৰং গীতমালা, শীৰ্ষক সংগীত আৰু গীত আপনা ধুন পৰাই। বিয়লি 5:10 যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে মনোৰঞ্জন, সন্ধিয়া 6:10 গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, সন্ধিয়া 7:20 হিপ্ৰিপ হুৰে অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ প্ৰথম খণ্ড, অনুষ্ঠানটি আগবঢ়াব স্নেহা পাঠক আৰু পম্পি মালাকাৰে, নিশা 8:30 ভজনৰ অনুষ্ঠান। নিশা 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 দেওবৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত বিদুষী প্ৰতিমা তিলকৰ কণ্ঠৰ খায়াল শুনিবলৈ পাব। এইবাৰ জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠান সম্পৰ্কে। নিশা 9:30 ফোন ইন কল্পতৰু, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কৃষি ক্ষেত্ৰৰ বৰ্ধিত পৰিসৰ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ভনিতা বৰুৱা আৰু ধনেশ্বৰ বসুমতাৰীয়ে, আগ ধৰিব শিখামণি দত্তৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত নিপা গোৱালাৰ কথিকা স্বাধীনতা সংগ্ৰামী বিজু বাবৰী, আৰু লগতে আছে টলান ৰচাৰ স্বৰচিত কবিতা পাঠ। পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:30 চেমনিয়াৰ চোৰা অনুষ্ঠানত সৰু তেজপুৰ সংগীত

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

সুৰজিৎ দত্তৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনো আহক এছ ডি বৰ্মনৰ সংগীত পৰিচালনাৰ তিন দেৱীয়া ছবিৰ এটি গীত, শিল্পী কিশোৰ কুমাৰ।

মধুবনত এইবাৰ শুনক লতা মংগেশকাৰৰ কণ্ঠৰ দিলাপনা প্ৰীতপৰায় ছবিৰ এটি গীত।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠৰ নদগিয়াৰা ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

মধুবনত এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠৰ জব জব ফুল খিলে ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছো শংকৰ জয় কিষাণৰ সংগীত পৰিচালনাৰ প্ৰফেচাৰ ছবিৰ এটি গীত, শিল্পী লতা মংগেশকাৰ আৰু আশা ভোছলে।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ শেষত শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠৰ অসলি নকলি ছবিৰ এটি গীত।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, অহিংসা আৰু শান্তি ভাৰতৰ সংস্কৃতি আৰু অহিংসাৰ এই মূল্যবোধক ভাৰতৰ দুৰ্বলতা বুলি গণ্য কৰাৰ ভুল কোনেও কৰা উচিত নহয় বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ৰাছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে 12 মিনিটৰ বিজ্ঞাপনৰ সময়সীমাৰ সীমাবদ্ধতা প্ৰত্যাহাৰ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব আৰু 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে অহিংসা আৰু শান্তি ভাৰতৰ সংস্কৃতি আৰু অহিংসাৰ এই মূল্যবোধক ভাৰতৰ দুৰ্বলতা বুলি গণ্য কৰাৰ ভুল কোনেও কৰা উচিত নহয়। শ্ৰীসিঙে কয় যে দেশৰ নিৰাপত্তা, সাৰ্বভৌমত্ব, সন্মান ৰক্ষা কৰাটো চৰকাৰৰ মূল কৰ্তব্য। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে মত ব্যক্ত কৰে। শ্ৰীসিঙে লগতে কয় যে জৈন ধৰ্ম ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ গৌৰৱ আৰু নৰেন্দ্ৰ মোদী চৰকাৰে জৈন পৰম্পৰা আৰু ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰসাৰক অগ্ৰাধিকাৰ দিছে। বিগত কেইবছৰমানত আন দেশলৈ চুৰি হোৱা ভাৰতৰ 20টাতকৈও অধিক পূজনীয় তীৰ্থংকৰৰ মূৰ্তি বিদেশৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে।
2: अहिंसा का अर्थ केवल इतना ही नहीं है कि किसी को की हत्या मत करो, किसी को मारा नहीं जाना चाहिए। अहिंसा का अर्थ है मन, वचन और कर्म से किसी भी रूप से किसी को पीड़ा न पहुंचाई। अहिंसा के मूल्य को हमारी कमजोरी किसी भी सूरत में नहीं समझी जानी चाहिए। हमारे अहिंसा को गलत मत समझो, अहिंसा और शांति हमारी संस्कृति है।
1: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ৰাছিয়ালৈ যাব। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰোভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে 12 মিনিটৰ বিজ্ঞাপনৰ সময়সীমাৰ সীমাবদ্ধতা প্ৰত্যাহাৰ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। এই সিদ্ধান্ত গেজেটত কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম 1994 সংশোধনীৰ অধিসূচনা দিয়াৰ লগে লগে কাৰ্যকৰী হৈছে। ইয়াৰ আগেয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কয় যে টিভি সম্প্ৰচাৰ খণ্ডত হোৱা পৰিৱৰ্তনসমূহৰ পৰিপ্ৰেক্ষিতত বিজ্ঞাপনৰ সময়সীমাৰ সৈতে জড়িত নিয়মসমূহৰ পুনৰ বিবেচনা কৰাৰ অনুভৱ কৰা হৈছিল। বিবৃতিটোত লগতে কোৱা হয় যে ভাৰতত এই খণ্ডটো বিজ্ঞাপনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা অনুসৰি টিভি উদ্যোগ তথা ডিজিটেল মিডিয়াৰ মাজত বজাৰত পৰ্যাপ্ত প্ৰতিযোগিতা আছে। টেলিভিছনৰ বাবে বিজ্ঞাপনৰ সময়সীমা 2006 চনত কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম 1994 অধীনত প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰে পৰা টিভি সম্প্ৰচাৰ খণ্ডত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। 2006 চনত মাত্ৰ 62টা টিভি চেনেল আছিল, যাৰ তুলনাত বৰ্তমান ইয়াৰ সংখ্যা 900লৈ বৃদ্ধি পাইছে। কেবল টিভিৰ সম্পূৰ্ণ ডিজিটাইজেচনৰ পাছত DTH, কেবল টিভি, হিটছ আৰু IPTVসহ সকলো টিভিৰ খণ্ড বৰ্তমান ডিজিটেল হৈ পৰিছে। এই প্লেটফৰ্মসমূহে বৰ্তমান গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ 500তকৈও অধিক চেনেলৰ সুবিধা প্ৰদান কৰে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই খাৰিফ আৰু ৰবি শস্যৰ বাবে সাৰ বিভাগৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত সাৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে কৃষকসকলৰ বাবে সাৰৰ নিৰৱচ্ছিন্ন যোগান আৰু সময়মতে উপলব্ধ কৰোৱাটো চৰকাৰৰ মূল অগ্ৰাধিকাৰ।

বন্দী মাতৰমৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে এই বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিজেপিয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ অভিযান চলাব। কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে দলটোৰ নৱনিযুক্ত প্ৰাপ্ত ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাসকলৰ নতুন দিল্লীত বহা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন দিল্লীত থকা কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক পৰিৱেশনৰ পাছত ৰখাই দিয়া কাৰ্যক মুখপাত্ৰগৰাকীয়ে সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে অলপতে 1937 চনৰ অক্টোবৰত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱক পুনৰ গৃহীত কৰিছিল। তেওঁ কয় যে ৰাষ্ট্ৰীয় গীতটোৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ বাবে কংগ্ৰেছৰ প্ৰচেষ্টা সফল নহ'ব। তেওঁ কয় যে মহাত্মা গান্ধীয়েও আনকি বন্দে মাতৰম পৰিৱেশন কৰাৰ সপক্ষে মত পোষণ কৰিছিল। বন্দে মাতৰমক দেশৰ মন্ত্ৰ বুলি উল্লেখ কৰি শ্ৰীপাত্ৰই কয় যে ইয়াৰ অৰ্থ হিন্দু আৰু মুছলমানৰ বিভাজন কৰা নহয়। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে নবী মুম্বাইৰ বস্ত্ৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ আৰ্হি মহাৰাষ্ট্ৰ অন্যান্য পৌৰ নিগমলৈ সম্প্ৰসাৰণ কৰি বস্ত্ৰ আৱৰ্জনাৰ ক্ৰমবৰ্ধমান সমস্যাৰ সমাধানৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আহান জনাইছে। শ্ৰীসিঙে কয় যে প্ৰতিমাহে প্ৰায় 78 টন বস্ত্ৰ আৱৰ্জনা সংগ্ৰহ কৰা হয় আৰু এই আৱৰ্জনাসমূহক বহনক্ষম সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে নবী মুম্বাইৰ পৌৰ নিগমৰ সৈতে হোৱা চুক্তিৰ দৰে অন্যান্য পৌৰ নিগমৰ সৈতেও চুক্তি স্বাক্ষৰিত কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বেলাপুৰত বস্ত্ৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ এটা প্ৰকল্প পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মত ব্যক্ত কৰে। নবী মুম্বাই পৌৰ নিগমৰ আয়ুক্ত ডাঃ কৈলাশ আৰু মেয়ৰ দশৰথ ভগত এই অনুষ্ঠানটোত উপস্থিত থাকে। তেওঁ কয় যে নবী মুম্বাই পৌৰ নিগমে প্ৰস্তুত কৰা আৰ্হিটো সমগ্ৰ মহাৰাষ্ট্ৰ আৰু অন্যান্য অঞ্চললৈও সম্প্ৰসাৰণ কৰিব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি চিকেনছ নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। শ্ৰীশ্বাহে দাৰ্জিলিঙৰ চুকনাত পশ্চিমবংগ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ কৰা সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী চোৰাংচোৱা সংস্থা ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰীডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি নেপাল ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰেই হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। আজি পুৱা 5.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জাপানৰ টকিঅ' অঞ্চলকে ধৰি পূব জাপানৰ কেইবাটাও অঞ্চল জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি ছুনামিৰ কোনো বিপদৰ সম্ভাৱনা নাই। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ ইবাৰাকিত 70 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প সংঘটিত হয়। এতিয়ালৈকে কোনো লোকৰ ক্ষয় ক্ষতি বা আঘাতৰ খবৰ পোৱা হোৱা নাই। উল্লেখযোগ্য যে জাপান বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ দেশ। যোৱা মাহত জাপানৰ দক্ষিণতম দ্বীপ কিউশ্বুৰ কুমামোটোত অঞ্চলত 7.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত 38 লোকৰ মৃত্যু হোৱাৰ লগতে 364 লোক আহত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কলকাতাৰ গাৰ্ডেন ৰিচত হ'বলগীয়া গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড আৰু যন্ত্ৰ ইণ্ডিয়া লিমিটেডৰ ভূমিপূজনত অংশগ্ৰহণ কৰিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীও এই অনুষ্ঠানত ভাগ ল'ব। আধাৰশিলা স্থাপনৰ পাছত জি আৰ এছ চি ভৱনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগত জড়িত লোকসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত হ'বলগীয়া দুৰাণ কাপৰ ফাইনেলত উপস্থিত থাকিব। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 5 বজাত আৰম্ভ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক ট্ৰাইবেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰাণ কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ দুৰাণ কাপ জয় কৰিছে।
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে কয় যে কানাডাৰ শ্ৰমিক কৃষক পৰিয়াল আৰু ব্যৱসায়ীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ কানাডাই আমেৰিকাৰ নতুন শুল্ক দৰাৰৰ সৈতে ডলাৰৰ মূল্য নিৰূপণ কৰিব।

0: সামাজিক মাধ্যমৰ এটা পোষ্টত কাৰ্নিয়ে কয় যে এবছৰতকৈও অধিক সময় ধৰি কানাডাই আমেৰিকাৰ সৈতে নতুন বিস্তৃত বাণিজ্যিক চুক্তিৰ আলোচনাৰ বাবে নিবিড়ভাৱে কাম কৰি আহিছে। কাৰ্নিয়ে লগতে কয় যে তেওঁ কানাডাৰ আলোচনাপন্থীসকলক ৱাশ্বিংটনৰ সৈতে এবছৰৰো অধিক সময় আলোচনাৰ অন্তত অটোৱালৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অহিংসা আৰু শান্তি ভাৰতৰ সংস্কৃতি আৰু অহিংসাৰ এই মূল্যবোধক ভাৰতৰ দুৰ্বলতা বুলি গণ্য কৰাৰ ভুল কোনেও কৰা উচিত নহয় বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ৰাছিয়ালৈ যাব। কেন্দ্ৰ চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে 12 মিনিটৰ বিজ্ঞাপনৰ সময়সীমাৰ সীমাবদ্ধতা প্ৰত্যাহাৰ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

কাৰিকৰী বিজুতিৰ বাবে গীতটি সম্পূৰ্ণভাৱে বজাব পৰা নগ'ল, তাৰ বাবে আমি দুঃখিত। প্ৰিয় শ্ৰোতা, আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা বৰদলৈৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইটটি চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগ শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্য তথ্যৰ লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.ero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী আৰু ভেটেনেৰী ছায়েন্সৰ বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰীড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। ৱেবছাইটটি পুনৰবাৰ কৈছো animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰিৰ 8:00 সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে দুই ৰাজ্যৰ মুখ্য সচিবে এই বৈঠকত অংশগ্ৰহণ কৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। কৰ্ণাধৰাৰ ৰাজ্যিক অতিথিশালাত সম্পন্ন হোৱা বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলক বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আনহাতে ৰাজ্যিক চালক সন্থাই মন্ত্ৰীগৰাকীক বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15 এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তকল্পে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770 বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে।
2: নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ, এছ আই টি কমিটিখন গঠন কৰক, তাৰপাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। এছ আই টি ইতিমধ্যে গঠন কৰিছে বুলি কৈছে, সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব। গতিকে আমি সেইটো বিচৰা নাই, এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয়, সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এছ আই টি গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব।
1: দুই ৰাজ্যৰ প্ৰতিনিধিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত আবদ্ধ হোৱা অসমৰ 246 গৰাকী লোকৰ ভিতৰত 131 গৰাকী লোকক অসমলৈ উভতি অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। লগতে তেওঁ আবদ্ধ হৈ থকা বাকী সকলোকো সুৰক্ষিতভাৱে অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আৰু সমন্বয়েৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। দুই ৰাজ্যৰ প্ৰতিনিধিৰ আলোচনাৰ সিদ্ধান্ত মৰ্মে যোৰাবাটৰ প্ৰতিবাদকাৰী চালকে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতে কালি নিশাৰে পৰা দুই ৰাজ্যৰ মাজত যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয়। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কাৰ্যকৰী কৰা হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন বৃদ্ধিৰ বাবে অনুকূল ব্যৱস্থা নীতি 2026ৰ প্ৰতি আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক দ্ৰুত উন্নয়নৰ পথত আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে অসমৰ হাইড্ৰকাৰ্বন ক্ষেত্ৰখনৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক ৰবি সিংহৰ কণ্ঠৰ এটি গীত।

0: ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত। মেঘালয়ত আবদ্ধ 131 গৰাকী অসমৰ পৰ্যটকক যোৱা নিশা নিৰাপদে উভতাই অনা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অসমসহ সমগ্ৰ উত্তৰ পূব নিৰাপত্তাক লৈ কোনো আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। খাৰুৱা তেল প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰশংসা। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সঁচ বীজৰ আৱণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল এফ চি মুখামুখি। মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্য সচিবে এই বৈঠকত অংশগ্ৰহণ কৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সম্পন্ন হোৱা বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আনহাতে ৰাজ্যিক চালক সন্থাই মন্ত্ৰীগৰাকীক বিভিন্ন দাবী সমলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15 এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তক্ৰমে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770 বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে।
1: নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ, এছ আই টি কমিটিখন গঠন কৰক, তাৰ পাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। এছ আই টি ইতিমধ্যে গঠন কৰিছে বুলি কৈছে, সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব। গতিকে আমি সেইটো বিচৰা নাই, এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয়, সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এছ আই টি গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব আমি আজি নকওঁ, কাৰণ এতিয়ালৈকে মন্ত্ৰীয়ে প্ৰাৰম্ভিক আলোচনাটোহে হৈছে, টেকনিকেলি কথা বতৰাবোৰ আছে। আপোনালোকে চাওক, লিখিত প্ৰতিশ্ৰুতিটো এতিয়াও আমাৰ হাতত পৰাই নাই।
0: দুই ৰাজ্যৰ প্ৰতিনিধি বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত আবদ্ধ হোৱা অসমৰ 244 গৰাকী লোকৰ ভিতৰত 131 গৰাকী লোকক অসমলৈ উভতাই অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। লগতে তেওঁ আবদ্ধ হৈ থকা বাকী লোকসকলকো সুৰক্ষিতভাৱে অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আৰু সমন্বয়েৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আলোচনাৰ সিদ্ধান্ত মৰ্মে যোৰাবাটৰ প্ৰতিবাদকাৰী চালকে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতে কালি নিশাৰে পৰা দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয়। অসমসহ তথা উত্তৰ পূবত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট বাৰ্তা প্ৰকাশ কৰিছে। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ সীমা সুৰক্ষা বাহিনীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই মন্তব্য প্ৰকাশ কৰে। চিকেন্স নেক খ্যাত

0: শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দাৰ্জিলিঙৰ চুকনাত পশ্চিমবংগ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ আৰু সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থাৰ, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰীডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি, নেপাল, ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। লগতে শ্ৰীশ্বাহে অসম আৰু পশ্চিমবংগৰ বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পন্ন হ'ব বুলিও উল্লেখ কৰে। অসমৰ ধুবুৰী, বিহাৰৰ কিষাণগঞ্জ আৰু পশ্চিমবংগৰ চোপ্ৰাক লৈ তিনিকোণীয়া কেন্দ্ৰীয় ছিকিউৰিটি গ্ৰীড গঠনৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সীমান্ত অঞ্চলৰে যাতে বিদেশীৰ অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
1: চৰকাৰ কে গঠন কে 45 দিন কে ভিতৰ 1129 একৰ ভূমি BSF আৰু SSB কে লিয়ে শুভেন্দু জী নে দে দিয়া। কুছ 29 একৰ বাকী বচা হে। তৎপৰতা জো হে ও ভাৰতীয় জনতা পাৰ্টি কে মুখ্যমন্ত্ৰী নাতে নহি হে। উনকো মালুম হে জব তক ঘুসপেট নহি ৰোকতি না পশ্চিম বংগাল সুৰক্ষিত ৰহ সকতা হে না ভাৰত সুৰক্ষিত ৰহ সকতা।
0: উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰেই হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। বাংলাদেশ পশ্চিমবংগ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে পশ্চিমবংগ চৰকাৰে 1129 একৰ ভূমি সীমা সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। অসমৰ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো অনুপ্ৰৱেশকাৰী ৰোড আৰু কাঁইটীয়া তাঁৰ বেৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিৰে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কাৰ্যকৰী কৰা হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন বৃদ্ধিৰ বাবে অনুকূল ব্যৱস্থা নীতি 2026ৰ প্ৰতি আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক দ্ৰুত উন্নয়নৰ পথত আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে অসমৰ হাইড্ৰকাৰ্বন ক্ষেত্ৰখনৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ জন্ম দিয়া অসম এতিয়া দেশৰ শক্তিযাত্ৰা পৰৱৰ্তী অধ্যায় ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিয়ে ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষণ কৰাত সহায় কৰিব। বিশেষকৈ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰাত এই পদক্ষেপে বিশেষ অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত অৰিহণা যোগাব। তেওঁ লগতে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সজ বীজৰ আবণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক আৰু আত্মনিৰ্ভৰ ডাইল অভিযান শীৰ্ষক এখন ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায়। তেওঁ লগতে অসমৰ কৃষকৰ বাবে প্ৰমাণিত ডাইলৰ বীজত 100% ৰাজসাহায্য প্ৰদানৰ বাবেও অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সহায় কৰাৰ লগতে নতুন খেতিয়কক দাইলৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত 2-3 বছৰৰ বাবে এই সুবিধা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। বিকল্প হিচাপে প্ৰমাণিত বীজৰ আবণ্টিত ধন বিনামূলীয়া বা ৰাজসাহায্যযুক্ত দৰত পোনপটীয়াকৈ কৃষকসকললৈ অধিক উৎপাদনক্ষম বীজ যোগান ধৰাৰ বাবে ব্যৱহাৰৰ অনুমতি দিবলৈ তেওঁ প্ৰস্তাৱ দিয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলকো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে এগ্ৰিষ্টেকৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষকৰ পৰিচয় পত্ৰ লাভ কৰিছে, সেয়েহে তেওঁলোককো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ আওতালৈ অনা উচিত। মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনায়। সন্মিলনৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ

0: প্ৰতিনিধি উপস্থিতিত এগ্ৰিষ্টেকৰ অধীনত কৃষক পৰিচয় পত্ৰ আৰু আত্মনিৰ্ভৰ দাইল অভিযানৰ অগ্ৰগতিৰ বুজ লয়। গুৱাহাটীৰ ফাঁচী বজাৰত তিনিটা পথত ব্যৱসায় নিষিদ্ধ এলেকা হিচাপে ইতিপূৰ্বে কৰা ঘোষণা 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ঘোষণা কৰা এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী শাখাৰ ডি চি পিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচী বজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 7 বজালৈ এই অঞ্চলটো বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙি ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত কালি গুৰুত্বপূৰ্ণ বৰ্ধিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, সামৰণি অনুষ্ঠান আৰু প্ৰাণশিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী পালনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্টছ ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লী পৰাস্ত কৰি ফাইনেলৰ স্থান নিশ্চিত কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ মৌজাৰ প্ৰাক্তন মৌজাদাৰ ৰমেন দুৱৰাৰ কালি ফটিকাচোৱা অভয়াপুৰী বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। তেওঁ দীৰ্ঘদিনে মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছিল। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাত দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত বৈঠকৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম অশান্ত শ্বিলঙত নিৰাপত্তা বাহিনীৰ ফ্লেগ মাৰ্চ, দৈনিক জনমভূমি কাকতৰ শিৰোনাম যোৰাবাটৰ অৱৰোধ প্ৰত্যাহাৰ, নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মেঘালয়ৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা। একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত চালক সন্থাৰ আন্দোলন স্থগিত শিৰোনামেৰে প্ৰকাশ কৰিছে। জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ইথানলযুক্ত পেট্ৰল উৎপাদনৰ বাবে দেশত প্ৰতিদিনে চেনীৰ মূল্য বৃদ্ধি হোৱাৰ এটা বাতৰিক তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ঘোষণা কৰাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত। মেঘালয়ত আবদ্ধ 131 গৰাকী অসমৰ পৰ্যটকক যোৱা নিশা নিৰাপদে উভতাই অনা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অসমসহ সমগ্ৰ উত্তৰ পূৰ্ব নিৰাপত্তাক লৈ কোনো আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহনবাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল এফ চি মুখামুখি।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো ৰূপালী ঢৌ অনুষ্ঠানত। প্ৰথমে শুনো আহক হিয়াৰ দাপোনত তোমাৰেই ছবিৰ এটি গীত।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰ।

শ্ৰোতাই ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰাহত ফতেহ আলী খানৰ কণ্ঠৰ লাভ আজকাল ছবিৰ এটি গীত।

বাজি পঞ্চল্লিশ মিনিট হয়। 20 ছেকেণ্ড গৈছে, ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰো ইমানতেই অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে নছিফা আলী নিয়ন্ত্ৰণ কক্ষত, ধীৰাজ বৈশ্য, বিবেক শৰ্মা আৰু শ্বেখ আব্দুল্লা আহমেদ ট্ৰান্সমিটাৰত, অজয় আনন্দ, বিপুল কলিতা আৰু বিজিৎ শৰ্মা, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পোষ্টবক্স 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

1026 কিলোহার্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এয়াৰ মোবাইল এপত। প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই ৰুমি দাস আৰু এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, দৰ্শন কাশ্যপ, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ। এতিয়া আগবঢ়াইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছো মই ডেইজি গগৈ।

ডক্টৰ এপিজে আব্দুল কালামে কৈছিল, কল্পনাৰ সাগৰত ডুবি নহয় বাস্তৱতাৰ নৈত সাঁতুৰিব শিকা, তেহে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা।

প্ৰিয় শ্ৰোতা, পুনতে জানোৱা হওক আজিৰ অনুষ্ঠান সূচী। আজি খন্তেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। বিয়লি 6:10 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি।

বিয়লি 6:30 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ। অনুষ্ঠানটিৰ প্ৰযোজনা ভাৰ্গৱ কলিতাৰ। সন্ধিয়া 7:20 নিবেদন কৰা হ'ব বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ থলিতে বাণীবন্ধন কৰা বাৰীৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰে। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা স্নেহা পাঠক আৰু পম্পী মালাকাৰৰ। প্ৰিয় শ্ৰোতা, এইখিনিতে জানো আহক কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। বিয়লি 6:10 আগবঢ়োৱা হ'ব এটি কথিকা আৰু 6:30 আগবঢ়োৱা হ'ব দৰিণা মহন্তৰ বৰগীত।

কাইলৈ যুৱ সাহিত্যৰ অনুষ্ঠানটি নিবেদন কৰা হ'ব 7:20 আৰু যুৱ অপ্ৰীতিৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত পুনতেই শুনাবলৈ লৈছো য়াৰানা ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ দুটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন। ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছো মই ডেইজি গগৈ। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত শুনাব লৈছো আন দুটি মনোমোহা গীত।

মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো দিল ধড়কনে দো ছবিখনৰ পৰা সুকৃতি কক্কৰ আৰু সিদ্ধাৰ্থ মহাদেৱন আৰু সংগীৰবিন্দৰ কণ্ঠৰ দুটি গীত।

অনুষ্ঠান শোণিতপুৰ জিলাৰ তেজপুৰ ঢেকিয়াজুলি ঠেলামৰা চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানানগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনাৰী অফিচাৰ অৰ ব্লক ভেটেৰিনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 মেগাহার্জ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাবন্ধু, খন্তেক পাছতেই ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ছৰফিৰোজী।

0: আপুনি মই আমি সকলোৱে এৰি অহা সেই সোণোৱালী শৈশৱৰ কথা কবিয়ে কৈছিল, সোণৰ শৈশৱকাল গলে আৰু নাহে, পখিলাই কাণে কাণে কয়। এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো, নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জহিতা কলিতা, মোৰ ঘৰ গুৱাহাটীতে বাৰু।
0: আপোনাক আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আদৰণি জনাইছো আৰু আমাৰ এই অনুষ্ঠানটিত আজি আমি কথা পাতিবলৈ লৈছো সোণোৱালী শৈশৱৰ বিষয়ে। আৰু শৈশৱ বুলি ক'লে আমাৰ বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে, শৈশৱ বুলি ক'লে আপোনাৰ অনুভৱ কেনেকুৱা?
1: সঁচা কথা ক'বলৈ গ'লে শৈশৱটো আচলতে এটা মধুৰ স্মৃতি বুলি ক'ব লাগিব। ইমানখিনি নষ্টালজিয়া আৰু সেউজীয়া অনুভূতি আমাৰ সৈতে জড়িত হৈ আছে। যেতিয়া আমি শৈশৱলৈ উভতি যাওঁ, ল'ৰালিৰ সময়ছোৱাত আচলতে আমি যে খেল ধেমালি কৰিছিলোঁ লগৰীয়াৰ সৈতে, মন গ'লে ক'বালৈ গুচি যাব পাৰিছিলোঁ, ওচৰতে লুকা ভাকু খেলিছিলোঁ, সেইসমূহৰ কথালৈ আচলতে বাৰুকৈ মনত পৰে। আৰু সেইসমূহ ঘটনাই বৰ্তমানত যেন কোনোবাখিনিত সেই শৈশৱ নোহোৱা হৈ গৈছে, সেই শৈশৱৰ সময়খিনি যেন আজিৰ প্ৰজন্মই নোপোৱা হৈ গৈছে, সেইখিনিও কিন্তু মোৰ মনত কোনোবাখিনিত দুখ দিয়ে।
0: হয়, ধন্যবাদ, আপোনাৰ অনুভৱৰ বিষয়ে জানি আমাৰ ভাল লাগে। আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আজি আপুনি কোনটো গীত শুনিবলৈ বিচাৰিব?
1: আজিৰ অনুষ্ঠানটোৰ যোগেৰে মোৰ এটা খুব অতি প্ৰিয় গীত বুলিয়ে কৈছো, ঔ তুল তুল ঔ বুলবুল ঔ সেউতি তৰা, সেই গীতটি বজাই দিব পাৰিলে ভাল পাম।

0: প্রিয় শ্রোতা, এইবার মই আন এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: হয়, নমস্কাৰ, মোৰ নাম জবনিকা বৰুৱা, মোৰ ঘৰ ৰঙিয়া।
0: আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আৰু এই অনুষ্ঠানটিত আজি আমি কথা পাতি আছো শৈশৱৰ বিষয়ত। আৰু শৈশৱ বুলি ক'লে আমাৰ সকলোৰে মনত বিভিন্ন ধৰণৰ স্মৃতি সজীৱ হৈ থাকে। আমাৰ শ্ৰোতাসকলৰ বাবে আপোনাৰ স্মৃতিসমূহ যদি আমাক কৈ দিয়ে।
1: শৈশৱ বুলি ক'লে আচলতে নষ্টালজিয়া এক সময়। শৈশৱলৈ উভতি গ'লে অতি এটি মধুৰ সময়লৈ উভতি যোৱা যায়। মুকলি আকাশৰ তলত চোতালত ধাৰি পাৰি ককা আইতাৰ লগত সাধু শুনি তৰা ভৰা আকাশখন চাইছিলোঁ। আৰু শৈশৱ বুলি ক'লে লগৰ সমনীয়াসকললৈ মনত পৰে, যাৰ লগত আমি এদিন চিডনিং বাই খেলিছিলোঁ, শিলৰ মাজত লাজ গুটি বিচাৰি ফুৰিছিলোঁ, তেনেকুৱা এটা শৈশৱ। গোটেই গাঁওখন ইমূৰৰ পৰা সিমূৰ দিনটোত এবাৰ এপাকলৈ ঘূৰিছিলোঁ। প্ৰতি ঘৰে ঘৰে গৈ লুকা ভাকুৰ আমেজ লৈছিলোঁ। ৰবাব টেঙাৰে বল খেলিছিলোঁ, ফুটবল। ৰবাব টেঙাৰ ফুটবলৰ সেই আমেজটো বুজাব নোৱাৰা এক অতি মধুৰ আৱেগ জড়িত হৈ আছে আমাৰ। ৰবাব টেঙা যেতিয়া চুৰি কৰি আমি বেলেগৰ ঘৰৰ পৰা চুৰি কৰি আনি লুকাই লুকাই খাইছিলোঁ, আৰু গালি খোৱা সেই কথাবোৰ আজিও মনত পৰে।
0: আপোনাক ধন্যবাদ জনাইছো। হয়, নিশ্চয়কৈ শ্ৰোতাসকল, শৈশৱ বুলি ক'লে আমাৰ সকলোৰে কিছু মধুৰ স্মৃতি থাকে। সেই শৈশৱটো যদি গাঁৱত পাৰ হয় তেতিয়াহ'লে স্মৃতিসমূহ আৰু মধুৰতম হৈ উঠে। আজি আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আপুনি কোনটো গীত

খুবেই সুন্দৰ গীত এটিৰ বাবে অনুৰোধ জনাইছে, আপোনাক ধন্যবাদ জনাইছো আৰু আমাৰ আকাশবাণীৰ অনুষ্ঠান আপুনি শুনি থাকিব।

0: प्रधानमन्त्री नरेन्द्र मोदी सामाजिक संचार पटले एकं दृश्य श्रव्य सन्देशं प्रकाश्य उक्तवान् यत् नूतन वैश्विक व्यवस्थायां भारतं स्वस्य अन्तरिक्ष क्षेत्रस्य निरन्तरं विस्तारं करोति। श्रीमोदी उक्तवान् यत् अद्य जेन्जी इति नव युव वर्ग सम्बद्धाः अभियन्तारः, रूपांकनकाराः, संगणक कार्यक्रम लेखकाः अथ वैज्ञानिकाः च नव प्रौद्योगिकीनां निर्माणं कुर्वन्ति।
1: भारत का युवा आज उन क्षेत्रों में काम कर रहा है जिनकी कुछ साल पहले कल्पना भी संभव नहीं। भारत का प्राइवेट स्पेस टैलेंट पूरी दुनिया में अपनी अलग पहचान बना रहा है। आज ग्लोबल इन्वेस्टर्स के लिए भारत का स्पेस सेक्टर एक एट्रैक्टिव डेस्टिनेशन बन रहा है।
0: ईरान देशस्य सर्वोच्च राष्ट्रीय सुरक्षा परिषदः सचिवः मोहसेन रेजाई इत्याख्यः सीमावर्ती देशान् तेहरान नगरस्य विरुद्धं अमेरिका देशेन संचाल्यमाने आर्थिक अभियाने भागं न ग्रहीतुं संचेतनाम् अयच्छत्। सः अवदत् यत् एतादृशे अभियाने सहभागिता कुर्वन् चेत् ईरान देशः तान् देशान् शत्रुरूपेण मन्येत। आईआरआईबी संस्थायै दत्ते साक्षात्कारे रेजाई वर्यः अवदत् यत् ईरान देशः वृद्धिं नेच्छति, किन्तु यदि समीपवर्ति देशाः वाशिंगटनस्य आर्थिक भारोपायानां समर्थनं कुर्वन्ति तर्हि तेहरानः प्रतिकारात्मकं कार्यं करिष्यति। रक्षामन्त्री राजनाथ सिंहः अद्य युद्धपोतानां समुद्रीययानानां तथा अन्य सम्बद्ध क्षेत्राणां निर्माणे आत्मनिर्भरतायाः आवश्यकता सबलं प्रतिपादितवान्। सः देशस्य सुरक्षायै आत्मनिर्भरताम् अत्यन्तं महत्वपूर्णां प्रतिपादितवान्। भारतं भविष्यस्य पोतनिर्माणकेन्द्रं कर्तुम् अस्मिन् क्षेत्रे उच्चगुणवत्तायुक्तानाम् अनुरक्षणसेवानाम् आवश्यकता अस्तीति सः प्रतिपादितवान्। भारत ऋतु विज्ञान विभागेन अद्य छत्तीसगढ़ ओडिशा तटीय आंध्र प्रदेशानां पृथक पृथक स्थानेषु अतिवृष्टि नारंग वर्णपरा पूर्व संचेतना प्रदत्ता अस्ति। आईएमडी इत्यनेन अद्य अरुणाचल प्रदेश, असम, मेघालय, तटीय कर्नाटक, पूर्वी उत्तर प्रदेश, गांगेय, पश्चिम बंगाल, झारखण्डानां पृथक पृथक स्थानेषु प्रचंड वृष्टि भविष्यति इति पूर्वानुमानं प्रकटितम्। एफआईएच हॉकी विश्व चषक क्रीडायां भारतीय महिला दलम् अद्य रात्रौ ऑस्ट्रेलिया दलं सम्मुखी करिष्यति। इति वार्ताः।
2: বাতৰি পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতেৰে কথাৰে অনুষ্ঠানটিৰ পৰৱৰ্তী অংশ। অনুষ্ঠানটিৰ আগধৰোতা ভাৰ্গৱ কলিতা।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয়টি অংশলৈ মই ভাৰ্গৱ কলিতাই আপোনালোকক আদৰণি জনাইছো। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আজিৰ অনুষ্ঠানত মই কথা পাতি আছো শৈশৱৰ বিষয়ত, আৰু মই বৰ্তমান উপস্থিত আছো গুৱাহাটীৰ পাণবজাৰ অঞ্চলত আৰু এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
4: হয়, নমস্কাৰ, মোৰ নাম স্বৰ্গজ্যোতি চেতিয়া, মোৰ ঘৰ লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও।
3: আকাশবাণী অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো। আজি আমি কথা পাতি আছো শৈশৱৰ বিষয়ত, আৰু আমি শৈশৱৰ বিষয়ে বিভিন্ন কথা ইতিমধ্যে পাতিলো, কিন্তু আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ শিশুসকল বিশেষকৈ মোবাইলৰ লগত কিছু জড়িত হৈ থকা দেখা যায়, এই বিষয়ত আপুনি কি ক'ব?
4: মই জনাব বিচাৰো যে আগতে আমি ধূলি বালিৰ লগত আমাৰ শৈশৱ জড়িত আছিলে। গৰম বন্ধত আমি গছৰ পৰা ফল ছিঙি খাইছিলো, কিন্তু বৰ্তমান যিমানখিনি ল'ৰা ছোৱালী বা শিশুসকল আছে তেওঁলোকক মোবাইলৰ লগত জড়িত হোৱা দেখা যায়। তেওঁলোকে ভিডিঅ' গেম, কাৰ্টুন এনেকুৱাবিলাকত ব্যস্ত থকা দেখা যায় আৰু সময় সলনি হৈছে, যুগৰ পৰিৱৰ্তন হৈছে। গতিকে ল'ৰা ছোৱালীবিলাকো আগবাঢ়ি যোৱাটো বা শিশুসকল আগবাঢ়ি গৈ আছে প্ৰতিযোগিতাৰ দৌৰত, কিন্তু তথাপিও শৈশৱৰ যিখিনি স্মৃতি সেই স্মৃতিখিনিৰ লগত পৰিচয় কৰাবলৈ হ'লে মোবাইলৰ পৰা বৰ্তমান আমি মোবাইলৰ পৰা আঁতৰাই নি অলপ মুকলি পৰিৱেশত খেলা ধূলা কৰিবলৈ শিশুক দিব লাগে।
3: হয়, আপুনি খুবেই সুন্দৰকৈ আমাক জনালে, আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আজি আপুনি কোনটো গীত শুনিব বিচাৰিব?
4: এই অনুষ্ঠানটোৰ জৰিয়তে মই জুবিন গাৰ্গৰ পাখি পাখি এই মন গানটো শুনিব বিচাৰোঁ।
3: খুবেই সুন্দৰ গীত, এটিৰ বাবে আপুনি অনুৰোধ জনালে, আপোনাক ধন্যবাদ জনাইছো, আমাৰ অনুষ্ঠান শুনি থাকিব।
4: হয়, নিশ্চয়।

0: মহোদয়ৰ সন্মুখত আৰু ইয়াতে এগৰাকী মই যুৱতীক লগ পাইছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম কস্তুৰিকা ভূঞা, মই খানাপাৰাত থাকোঁ। মই ইয়াত BSc নাৰ্ছিং কৰি আছো।
0: আমাৰ গীতেৰে কথাৰ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো আৰু আজি আমি অনুষ্ঠানটোত কথা পাতি আছো শৈশৱৰ বিষয়ে। আৰু আপোনাৰ পৰা মই জানিব বিচাৰিম, আমাৰ শিশুসকল বিশেষকৈ আজিকালি খেল ধেমালিৰ পৰা বিৰত হৈ কিছু বাকী ক্ষেত্ৰত মনোযোগ দিয়া দেখা গৈছে, গতিকে ইয়াৰ পৰা আঁতৰাই আনিবলৈ বা শিশুসকলক এটা ভাল বাট দেখুৱাবলৈ সমাজখনৰ বা আমাৰ অভিভাৱকসকলৰ দায়িত্ব কেনেকুৱা বুলি ক'লে?
1: হয়, আজিকালি ল'ৰা ছোৱালীৰ যদি আমি চাওঁ, মোবাইল ফোনছ বা টেকন'লজিয়ে বিৰাতকৈ বেছিকৈ তেওঁলোকক আকৰ্ষিত কৰে আৰু দেখা গৈছে যে কিতাপ, নভেলছ, যোনবোৰ আগৰ দিনত খুব এটা বেছি গুৰুত্ব আছিল, সেইটো গুৰুত্ব বহুখিনি কমি গৈছে। মই ভাবোঁ যে আমাক দেউতাহঁতে যেনেকৈ ডাঙৰ কৰিছিল, মোক সৰুতে আগতে বুক ফেয়াৰৰ পৰা কিতাপ আনি দিছিলে সৰুতে, তেতিয়া তেনেকেই মোক কিতাপ পঢ়া এটা প্ৰেম এটা আৰম্ভ হ'ল তাৰ পৰাই। তো সৰু সৰু তেনেকুৱা কাৰ্যকলাপ বা ক্ৰিয়াৰ দ্বাৰা যুৱক অভিভাৱকসকলে ল'ৰা ছোৱালীক টেকন'লজিৰ দ্বাৰা যি গ্ৰাস হয় তেওঁলোকে, তো তাৰ পৰা অলপমান দূৰত আনি তেওঁলোকক আগবঢ়াই নিব পাৰে।
0: নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিত আজি আপুনি কোনটো গীতৰ অনুৰোধ কৰিবলৈ বিচাৰিব?
1: মই আজি মা আমি শদিয়ালৈ যামে, সেই গীতটো বিৰাটেই ভাল পাওঁ আৰু সেই গীতটো এই অনুষ্ঠানত অনুৰোধ কৰিব বিচাৰিছোঁ।

শ্রোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ পৰৱৰ্তী অংশ শুনিলে। অনুষ্ঠানটি আগধৰিলে ভাৰ্গৱ কলিতায়।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে বৈঠকৰ পাছত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন, সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰৰ ঘোষণা, সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। অসম আৰু মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। ৰাজ্য দুখনৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ সাতাম পুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সম্পৰ্কৰে বান্ধ খাই থকা ৰাজ্য দুখনৰ জনসাধাৰণক সংযম ৰক্ষা কৰি শান্তি অক্ষুণ্ণ ৰাখিবলৈ আহান জনায়। তেওঁ কয় যে জনসাধাৰণৰ নিৰাপত্তা আৰু স্বাভাৱিক যাতায়াত সুনিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আৰু এই ক্ষেত্ৰত দুয়োখন ৰাজ্যই পাৰস্পৰিক বুজাবুজিৰে পদক্ষেপ গ্ৰহণ কৰিব।
2: এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলো, এই বৈঠকৰ সবিশেষ তেখেতক জনালো আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল। তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলো। মেঘালয় কৈছে যে আলোচনা চলি আছে আৰু হৈ যাব, আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম। তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে, ডেফিনেটলি আমি আশা কৰিছো এইটো নহব। আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে, ৰেষ্ট এছিয়ৰ কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই, আমি

0: সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছো।
1: আজিৰ এই বৈঠকত গুৱাহাটীৰ পৰিবহণ আয়ুক্ত তথা আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, পৰিবহণ আয়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। বৈঠকত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ 14টা সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধাৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। আজি অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ বৰাপানীৰ পৰা উভতাই পঠিওৱা হয়। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ আজি পুনৰ উভতাই পঠিয়াইছে। দুয়োখন চৰকাৰৰ মাজত কালি এই বিষয়ত আলোচনা হোৱাৰ পাছত মেঘালয়ৰ টেক্সি চালক সন্থাই আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে আজি এই বৈঠকৰ পাছত কেব চালক সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত নোপোৱা পৰ্যন্ত মেঘালয়লৈ বাহন লৈ নাযাবৰ বাবে সকলো চালক তথা জনসাধাৰণক আহান জনাইছে।
2: গাড়ীবিলাক তাত সোমাব দিয়া নাই। উমিয়ামৰ পৰা মেঘালয় এছ'চিয়েচন বিলাক গাড়ীবিলাক ঘূৰাই দি আছে অসমৰ গাড়ী, তাত যাত্ৰীসমূহ প্ৰৱেশ কৰিব দিয়া নাই। এইটো আলোচনা হ'ল আৰু আলোচনাত তেখেতসকলৰ মেঘালয় চৰকাৰে তেখেতসকলে এছ'চিয়েচনবিলাকৰ লগত আলোচনা কৰিব, আলোচনা কৰি আমাৰ অসম চৰকাৰক জনাই তেখেতসকলে আমাক গ্ৰীণ ছিগনেল দিব যে আমি যাব পাৰিম নে নোৱাৰিম, তাৰপিছতহে আমি চালকখিনিক আমি জনাব পাৰিম। আপোনালোকৰ সংবাদ মাধ্যম যোগে চালকখিনিকো মই অৱগত কৰিছোঁ যে তেতিয়ালৈকে আমি নোযোৱাটোৱে ভাল, কাৰণ কিয় আমাক যদি গাড়ীখন যদি ক্ষতি সাধন কৰে বা মানুহজনকো মারপিট করে তেতিয়াহলে আমি অসুবিধার সম্মুখীন হব।
1: কালি বৈঠকৰ অন্তত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে যুটীয়া সংবাদমেলত কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15 এজাহাৰ ৰুজু কৰা হৈছে। ইপিনে শ্বিলঙৰ এই হিংসাম্মক ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770 বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন কৰে। উপাধ্যক্ষগৰাকীয়ে সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ সীমান্ত অঞ্চলত চলি থকা বিবাদৰ বুজ লোৱাৰ লগতে পশ্চিম কাৰ্বি আংলং আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমাক লৈ সৃষ্টি হৈ অহা সমস্যা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসম মেঘালয় সীমান্তৰ মুকুৰত শীঘ্ৰেই সীমা চিহ্ন হিচাপে প্ৰৱেশদ্বাৰ স্থাপনৰ কথাও উপাধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হৈছে। এই ব্যৱস্থাই সৰ্পদংশনৰ চিকিৎসাৰ কাৰ্যকৰিতা, সৰ্পদংশন প্ৰতিৰোধী বেজী যোগানৰ তদাৰকৰ লগতে সৰ্পদংশনৰ ক্ষেত্ৰত সময়মতে চিকিৎসা লাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব। সূত্ৰৰ পৰা প্ৰকাশ পোৱা মতে অসমত 2024 চনত 10,000ৰো অধিক আৰু 2025 চনত 11,000ৰো অধিক সৰ্পদংশনৰ ঘটনা সংঘটিত হৈছে। চৰকাৰে সৰ্পদংশনৰ বৰ্ধিত ঘটনালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2024 চন পৰা প্ৰায় 5,000 চিকিৎসক আৰু নাৰ্ছক সৰ্পদংশনৰ চিকিৎসা আৰু চিনাক্তকৰণৰ প্ৰশিক্ষণ দিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
3: সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে অসমত চন্দ্ৰত অৱতৰণ কেৱল সপোন হৈ থকাৰ বিপৰীতে সম্প্ৰতি চন্দ্ৰ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে 2023 চনত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3ৰ অৱতৰণৰ স্মৃতিস্বৰূপে প্ৰতি বছৰে 23 আগষ্টত এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ মহাকাশ যাত্ৰাৰ জৰিয়তে আমাৰ বিজ্ঞানীসকলৰ উদ্ভাৱন সামৰ্থ্য নিষ্ঠা তথা বিজ্ঞানৰ শক্তি প্ৰতিফলিত হৈছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱচামক বিজ্ঞানক আঁকোৱালি উচ্চাকাংক্ষী হবলৈ আহান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় সাফল্য দেশৰ বৈজ্ঞানিক উৎকৰ্ষ, উদ্ভাৱনী মনোভাৱ আৰু জ্ঞানৰ পৰিধি সম্প্ৰসাৰিত কৰাৰ দৃঢ়তাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভাৰতে নতুন গোলকীয় ব্যৱস্থাত নিজৰ মহাকাশ খণ্ডক নিৰন্তৰ সম্প্ৰসাৰিত কৰিবলৈ

0: সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি নতুন প্ৰজন্মৰ অভিযন্তা, ডিজাইনাৰ, কোডাৰ আৰু বিজ্ঞানীসকলে ন ন প্ৰযুক্তি আৱিষ্কাৰ কৰিছে। দেশৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে আৰু এই সংকল্প পূৰণৰ ক্ষেত্ৰত মহাকাশ খণ্ডেই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞান বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে চন্দ্ৰযান তিনিৰ ঐতিহাসিক সাফল্যৰে ভাৰতে মহাকাশ খণ্ডৰ অগ্ৰণী দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ ভাৰতীয় বিজ্ঞানীসকলৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব। গুৱাহাটীৰ ফাঁচী বজাৰ অঞ্চলত যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 3টা পথত ব্যৱসায় আৰু বাণিজ্যিক বাহন নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। তেওঁ কয় যে এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
1: প্ৰথম অৱস্থাত 3টাকে পথ, এম এছ ৰোড আৰু আমাৰ এইচ বি ৰোড, এই দুটা ৰোড প্ৰথমতে আমি অহা 1 ছেপ্টেম্বৰৰ পৰা ন ভেণ্ডিং জোন আৰু ন পাৰ্কিং মানে আপোনাৰ কমাৰ্চিয়েল গাড়ী ৰাতি 9 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে, তাৰপিছত তেওঁলোকে গাড়ী যাব আৰু তাতে সেই অঞ্চলৰ ৰাতিপুৱাৰ পৰা 6 বজাৰ পৰা তেনেধৰণৰ কোনো ধৰণৰ কমাৰ্চিয়েল ভেহিকল তাতে সোমা পুলিচ প্ৰশাসনে নিদিব। এছ এছ ৰোডত তেনেধৰণৰ ভেণ্ডিং জোন নাথাকিব আৰু তাতে সম্পূৰ্ণভাৱে পাৰ্কিং কৰিব পাৰিব, প্ৰাইভেট গাড়ী পাৰ্কিং কৰিব পাৰিব, কমাৰ্চিয়েল গাড়ী নহয়, কাৰণ তাতে ব্যৱসায় প্ৰতিষ্ঠান বহুত আছে, তেওঁলোকৰ
0: কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী শাখাৰ ডিচিপিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচী বজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 6 বজালৈ এই অঞ্চলটোত বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। লাওখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ 7ম কাজিৰঙা জলচৰ পক্ষী গণনাত ৰাজ্যৰ অভয়াৰণ্যৰ জলাশয়সমূহত অধিক সংখ্যক বিভিন্ন পক্ষী দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত লাওখোৱাত স্মেউৰ বিচৰণ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে জৈৱ বৈচিত্ৰ নিৰীক্ষণৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। অভয়াৰণ্যৰ জলাশয়সমূহৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ সদৰি কৰে। বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণে লাওখোৱা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক গুৰুত্ব বৃদ্ধি কৰিছে। কাৰ্বিআংলঙৰ বৰাজানৰ হানজাংলাংছত 100খন বিচনাযুক্ত চিকিৎসালয়খন শীঘ্ৰে জনসাধাৰণৰ সেৱাৰ হকে মুকলি কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰি কয় যে এই চিকিৎসালয়খনৰ জৰিয়তে সমষ্টিটোৰ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ সুবিধা ত্বৰান্বিত হ'ব। কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত কয় যে ৰাজ্যৰ প্ৰতিগৰাকী প্ৰান্তীয় নাগৰিকৰ বাবে স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে আমি পুনৰ ঘূৰি যাওঁ বলক অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত কাইলৈ এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কৰ্মশালাত প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ স্মৃতিত ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত আৰু কুইজৰ সংস্থা অ আ ক খৰ সহযোগত আজি কুইজৰ ৰম্যভূমি শীৰ্ষক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ সাহিত্য সংস্কৃতি শীৰ্ষক বিষয়ত সদৌসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাখন মুকলি কুইজ আৰু স্কুল কুইজ দুটা শাখাত অনুষ্ঠিত হয়। দ্বাদশ শ্ৰেণী পৰ্যন্ত মুকলি একক স্কুল কুইজ প্ৰতিযোগিতাত ভাস্বতী খান্দিলৈ প্ৰথম, ৰক্তিম ভৰদ্বাজে দ্বিতীয় আৰু জাগৃতি ভৰদ্বাজে তৃতীয় স্থান লাভ কৰে। আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 31টা দলে অংশ লোৱা মুকলি কুইজত বকোৰ প্ৰতিৰূপ বায়ন আৰু আমতলাৰ প্ৰণৱ দাসৰ দলে প্ৰথম, নগাঁৱৰ দুলু হাজৰিকা আৰু ৰামদিয়াৰ নীলোৎপল পাটোৱাৰীৰ দলে

দ্বিতীয় আৰু গুৱাহাটীৰ অংকুৰজ্যোতি শৰ্মা আৰু নলবাৰীৰ সোণমণি দাসৰ দলে তৃতীয় পুৰস্কাৰ লাভ কৰে। বিজয়ী দল তিনিটাক নগদ ধন, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়। মুকলি কুইজত প্ৰথম স্থান লাভ কৰা প্ৰতিৰূপ বায়ন আৰু প্ৰণৱ দাসৰ দলে ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী লাভ কৰে। নগাঁৱৰ দুলু হাজৰিকা আৰু জাগীৰোডৰ উজ্জ্বলমণি তালুকদাৰে শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰে। গুৱাহাটীৰ বেলতলাৰ আৰোহণত অনুষ্ঠিত প্ৰতিযোগিতাখন ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ পন্নী তথা শিশু কল্যাণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই উদ্বোধন কৰে। প্ৰতিযোগিতাত বিশিষ্ট অভিনেত্ৰী তথা ন্যাসৰ সচিব মলয়া গোস্বামী আৰু ন্যাসৰক্ষী শান্তনু শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশ লয়। বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী তথা ন্যাসৰক্ষী ইন্দ্ৰজিৎ দাস আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালানন উপস্থিত থাকে। কামৰূপ জিলাত আজি কৃষি আন্তঃগাঁথনি পুঁজি সন্দৰ্ভত দক্ষতা বিকাশ সম্পৰ্কীয় এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ জৰিয়তে ৰাজ্যৰ কৃষি উদ্যমিতা পৰিৱেশতন্ত্ৰ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বৈঠকত ঋণৰ সমৰ্থন, সুদৰেহাই, ঋণৰ নিশ্চিতি তথা প্ৰকল্পসমূহ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণীত জলসম্পদ বিভাগৰ বিশেষ প্ৰকল্প অব্যাহত আছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে অঞ্চলটোত ভূমিস্খলন নিয়ন্ত্ৰণ কৰিবলৈ জিঅ'বেগ ব্যৱহাৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ভূমিস্খলন ৰোধ কৰাৰ উপৰি জনসাধাৰণৰ সাহায্য সুনিশ্চিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তীৱ উত্তেজনাপূৰ্ণ খেলখনত বাতৰি যুগুতোৱাৰ পৰলৈ ইষ্ট বেংগল এফ চিয়ে মোহন বাগান এফ চিৰ বিৰুদ্ধে 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 দুৰান কাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 দখল কৰিছে। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে বৈঠকৰ পাছত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবিত এৰণৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন। সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰৰ ঘোষণা। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: destination for that.
1: Defense Minister Rajnath Singh today stressed the need for self-reliance in making warships, offshore vessels and in other related fields, describing it vital for security of the country. He emphasized the need of good quality maintenance services in this field, aimed at making India a future shipbuilding hub. Addressing the Bhumi Pujan ceremony for five projects of Garden Reach Shipbuilders and Engineers and Yantra India Limited in Kolkata, worth approximately 3,400 crore rupees, Mr. Singh said, Atmanirbharta is the need of the hour. The minister said due care should be given to quality assurance and timely delivery of defence products for exports to the world. He mentioned that the armed forces are now relying on indigenous products for defence needs. Indian Council of Medical Research or ICMR has clarified that no new strain of H1N1 has been identified and there is no cause for panic. The influenza strains currently circulating are also well matched with the vaccine strains recommended for the Northern Hemisphere. According to senior scientists at the ICMR, these viruses have been in circulation since the year 2025. ICMR said that the situation is being closely monitored through regular surveillance and necessary public health measures are being undertaken. The BRICS Sports Ministers meeting has concluded in Visakhapatnam, Andhra Pradesh, with the adoption by consensus of the BRICS Sports Joint Declaration. The declaration reaffirms the commitment of BRICS countries to strengthen cooperation in sports through dialogue, mutual respect and inclusiveness. Held under India's BRICS Chairship 2026, the meeting brought together sports ministers and senior representatives of member states to discuss ways to promote sports development, youth participation and international cooperation. In his opening remarks, Union Minister for Youth Affairs and Sports Dr. Mansukh Mandaviya called for building a strong BRICS sporting partnership with practical and sustained cooperation. He proposed greater athlete and coach exchanges, joint competitions and sharing of sports science and technology. Kazakhstan is voting today in a parliamentary election that is expected to further strengthen President Kasym-Jomart Tokayev's grip on power in Central Asia's largest country. The election was triggered by the adoption of a new constitution earlier this year, which restructures the country's parliament from a two-chamber system in a single chamber. In men's cricket, India were 300 for 5 in their first innings against host Sri Lanka at stumps on day 1 of the second and final test in Colombo. Devdutt Padikkal continued his impressive form, scoring his second consecutive test century. He made 117 of 193 balls. Earlier, India won the toss and opted to bat. India won the first test by 165 runs and currently lead the two-match series 1-0. In the FIH Hockey World Cup, the Indian women's team will take on Australia tonight. India must win this match to stay in contention for a semi-final berth. The Pool E match will begin at 10:30 p.m. Indian Standard Time. And that is the end of this news bulletin.
2: বাতৰি হৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দেশক ভৱিষ্যতে জাহাজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আজি অন্ত পৰা ব্ৰিক্সৰ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ব্ৰিক্স ক্ৰীড়া যুটীয়া ঘোষণা পত্ৰ স্বাক্ষৰিত হয়। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম NSDCয়ে দেশজুৰি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বিকাশৰ পদক্ষেপ মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে। ত্ৰিপুৰাৰ চন্দ্ৰপুৰ, বলদাখাল আৰু আৰালিয়াকে ধৰি আগৰতলাৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে 5 উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি যুদ্ধ জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এখন দেশৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত মানসম্পন্ন ব্যৱস্থাপনা সেৱাৰ প্ৰয়োজনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে দেশক ভৱিষ্যতে জাহাজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। কলকাতাৰ য়ন্ত্ৰ ইণ্ডিয়া লিমিটেড আৰু গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছৰ 5টা প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে কয় যে এই মুহূৰ্তত আত্মনিৰ্ভৰশীলতা হৈছে আটাইতকৈ প্ৰয়োজনীয়। কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ

জি আৰ এছ ই নামৰ প্ৰতিষ্ঠানৰ ভৱিষ্যতে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীৰ স্থান লাভ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে। জি আৰ এছ ইয়ে জাৰ্মানীৰ বাবে এখন মালবাহী জাহাজ নিৰ্মাণ কৰি থকাৰ তথ্য তেওঁ সদৰি কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ মানৰ নিশ্চিত তথা সময়মতে যথাস্থানলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা উচিত। দেশৰ পৰা বিশ্বৰ বিভিন্ন স্থানলৈ সামগ্ৰী প্ৰেৰণ কৰা সন্দৰ্ভত তেওঁ মন্তব্য কৰে। শ্ৰীসিঙে কয় যে সশস্ত্ৰ বাহিনীসমূহে সম্প্ৰতি থলুৱা উৎপাদনসমূহৰ ওপৰত আস্থা ৰাখে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এখন দেশ প্ৰগতিৰ অভিমুখে আগবাঢ়ি যাবলৈ অভিপ্ৰায় সঠিক হোৱা উচিত। পশ্চিমবংগ চৰকাৰে আভ্যন্তৰীণ সুৰক্ষাৰ সৈতে সংগতি ৰাখি পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্যখন বিকাশৰ নতুন দিগন্ত অভিমুখে আগবঢ়া বুলিও তেওঁ মত প্ৰকাশ কৰে। পশ্চিমবংগৰ কাৰখানাসমূহ বন্ধ হোৱাৰ পূৰ্বৰ বাতাবৰণৰ বিপৰীতে সম্প্ৰতি নতুন প্ৰকল্পৰ মুকলিয়ে ৰাজ্যখনক প্ৰগতিৰ দিশে ধাৱিত কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে এই উদ্দেশ্যে 11,000 একৰ ভূমি ব্যৱহাৰত অনুমোদন দিছে। জি আৰ এছ চি লিমিটেডৰ প্ৰয়াসৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াভাৱে নৱৰত্ন নামৰ প্ৰতিষ্ঠানটোৱে শতাধিক জাহাজ নিৰ্মাণ কৰিছে। আনহাতে যন্ত্ৰ ইণ্ডিয়া লিমিটেডৰ বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষ্ঠানটোৱে পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাৰ লগতে গৱেষণা আৰু বিকাশতো অৰিহণা যোগাইছে। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে পশ্চিমবংগৰ পূৰ্বৰ চৰকাৰে ৰাজ্যখনৰ বিকাশৰ বাবে কেন্দ্ৰৰ প্ৰতি সহযোগিতা আগবঢ়োৱা নাছিল। সম্প্ৰতি দ্বৈত ইঞ্জিনৰ চৰকাৰে ৰাজ্যখনৰ প্ৰগতি সুনিশ্চিত কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। আজি ভূমিপূজন সম্পন্ন হোৱা প্ৰকল্পসমূহৰ জৰিয়তে মেক ইন ইণ্ডিয়া তথা আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য অভিমুখে চৰকাৰৰ প্ৰয়াস ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ব্ৰিক্সৰ ক্ৰীড়ামন্ত্ৰীসকলৰ বৈঠকৰ অন্ত পৰে। বৈঠকৰ অন্তত সৰ্বসন্মতিক্ৰমে ব্ৰিক্স ক্ৰীড়া যুটীয়া ঘোষণাপত্ৰ স্বাক্ষৰিত হয়। এই ঘোষণাপত্ৰৰ জৰিয়তে আলোচনা, উমৈহতীয়া শ্ৰদ্ধা আৰু সৰ্বাত্মক দৃষ্টিভংগীৰ জৰিয়তে ক্ৰীড়াত সহযোগিতা শক্তিশালী কৰিবলৈ ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ সংকল্প পুনৰ নিশ্চিত হয়। চলিত বৰ্ষৰ ভাৰতৰ ব্ৰিক্স অধ্যক্ষতাৰ অধীনত আয়োজিত এই বৈঠকখনৰ জৰিয়তে ক্ৰীড়া খণ্ডৰ প্ৰগতি সম্বোধনৰ উপৰি যুৱচামৰ অংশগ্ৰহণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সফল আলোচনা কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহৰ জ্যেষ্ঠ প্ৰতিনিধি আৰু ক্ৰীড়ামন্ত্ৰীসকল একত্ৰিত হয়। উদ্বোধনী ভাষণত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই ব্ৰিক্সৰ ক্ৰীড়াখণ্ডত শক্তিশালী সহযোগিতাৰ বাবে সকলো পক্ষলৈ আহান জনায়। শ্ৰীমাণ্ডাভিয়াই ক্ৰীড়া বিজ্ঞান আৰু প্ৰযুক্তিৰ ভাগ বটোৱাৰা তথা যুটীয়া প্ৰতিযোগিতা আৰু খেলুৱৈ তথা প্ৰশিক্ষকৰ সালসলনিৰ লেখীয়া দিশৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে ক্ৰীড়া পৰিৱেশতন্ত্ৰত পৰিৱৰ্তন সাধনৰ জৰিয়তে খেলপথাৰৰ পৰা পডিয়ামলৈ সুযোগ সৃষ্টি কৰিছে। পেৰা ক্ৰীড়া সংবৰ্ধনৰ বাবে দেশে চলোৱা প্ৰয়াসৰ ওপৰত আলোকপাত কৰি তেওঁ ক্ৰীড়া খণ্ডত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হোৱা দিশটোলৈও আঙুলিয়ায়। উল্লেখযোগ্য যে ভাৰতৰ অধ্যক্ষতাৰ কালছোৱাত 3টা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ক্ৰীড়া প্ৰযুক্তিৰ ক্ষেত্ৰত এটা ব্ৰিক্স কাৰ্যগোটৰ সূচনা তথা ডিজিটেল উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু ক্ৰীড়া বিজ্ঞানত বিশেষ গুৰুত্ব আৰোপ। তদুপৰি অহা নৱেম্বৰত উদয়পুৰত ব্ৰিক্স ক্ৰীড়া নিৰ্মাণ সম্পৰ্কীয় সন্মিলন আয়োজনৰ প্ৰস্তাৱ কৰা হৈছে। আনহাতে অক্টোবৰত আহমেদাবাদত পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া প্ৰদৰ্শনীমূলক খেল আয়োজনৰো প্ৰস্তাৱ ৰখা হৈছে। উল্লেখযোগ্য যে বৈঠকখনত মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত গোলকীয় বিনিয়োগ আকৰ্ষিত কৰাৰ লগতে ক্ৰীড়া সামগ্ৰী নিৰ্মাণ খণ্ড শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে দেশৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰা হৈছে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম এন এছ ডি চি আৰু কালদাস এডুকেশ্যনে এমেজন ৱেব ছাৰ্ভিচেছৰ সহযোগিতাত দেশজুৰি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বিকাশৰ পদক্ষেপ মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত এ ডব্লিউ এছ প্ৰগ্ৰেমৰ জৰিয়তে 10,000 অংশগ্ৰহণকাৰীক বিশেষ নিয়োগমুখী প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে এ ডব্লিউ এছ ডিজিটেল প্ৰশিক্ষণ বিষয়বস্তুৰ জৰিয়তে 1.5 লাখ শিক্ষাৰ্থীক এ আই আৰু ক্লাউডৰ প্ৰাথমিক জ্ঞান দিয়া হ'ব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে এই পদক্ষেপে বিকশিত ভাৰতৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে। উদ্ভাৱনী খণ্ডত আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে বিকশিত হোৱাৰ দিশে দেশ আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহৰ যুৱচামেও নিজকে প্ৰস্তুত কৰি তোলাৰ বাবে সকলো সুবিধা লাভ কৰাটো প্ৰয়োজন। উল্লেখযোগ্য যে এই পদক্ষেপে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক সামৰি ল'ব। দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে যন্তৰ মন্তৰত প্ৰতিবাদ বা সমাৱেশৰ বাবে কোনো ব্যক্তি বা সংগঠনক আজি অনুমতি প্ৰদান কৰা হোৱা নাই। উল্লেখযোগ্য যে সংৰক্ষণ ব্যৱস্থা সংস্কাৰৰ বিষয়টোক লৈ ৰাইজক একত্ৰিত হবলৈ আহান জনাই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ' আৰু বাৰ্তা প্ৰচাৰ কৰা হৈছে। আৰক্ষীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কয় যে নতুন দিল্লীত ইতিমধ্যে নিষেধাজ্ঞামূলক আদেশ বলবৎ কৰা হৈছে। বাৰ্তাটোত লগতে কোৱা হৈছে যে 5 জন বা তাতকৈ অধিক লোকৰ প্ৰতিবাদী সমদল, শোভাযাত্ৰা, বিক্ষোভ আৰু সমাৱেশ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। আৰক্ষীয়ে নাগৰিক

0: সকলক এনে বিভ্রান্তিকর পোস্ট আৰু ভিডিঅ'ৰ ভিত্তিত একত্ৰিত নহবলৈ পৰামৰ্শ দিয়াৰ লগতে কোনো অসত্য বিষয়বস্তু ফৰৱাৰ্ড বা শ্বেয়াৰ নকৰিবলৈ পৰামৰ্শ দিছে। আৰক্ষীয়ে লগতে কয় যে ভুৱা বা বিভ্রান্তিকৰ তথ্য সৃষ্টি বা প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ত্ৰিপুৰাৰ চন্দ্ৰপুৰ, বল্ডাখাল আৰু আৰালিয়াকে ধৰি আগৰতলাৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উৰে নিশা হোৱা বৰষুণৰ ফলত আগৰতলাৰ নৈ আৰু নলা নৰ্দমাসমূহ উফন্দি বাট পথসমূহ বুৰাই পেলোৱাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহৰ বহু বাসিন্দাই বৰ্তমান শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। বানে বুৰাই পেলোৱা অঞ্চলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে। প্ৰশাসনে অহৰহ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ লগতে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই পশ্চিম ত্ৰিপুৰা জিলাৰ বিভিন্ন অংশ মুষলধাৰ বৰষুণৰ ফলত বানত বুৰ যোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে 5 উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছে। দিনান্তত ধ্ৰুৱ জুৰেল আৰু সাৰাংশ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাৰিকলে 193টা বলত 117 ৰাণ কৰি শতক অৰ্জন কৰে। অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। শ্ৰীলংকাৰ হৈ আশিষ ফাৰ্নাণ্ডোৱে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি বেট ধৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় টেষ্ট দলত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ সাৰাংশ জৈনক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কামিল মিছাৰাক প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। 135 সংখ্যক ডুৰাণ্ট কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিয়ে 4-1 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখনত ইষ্ট বেংগলৰ হৈ বিপিন সিং থৌনাংজামে 10 মিনিটত প্ৰথমটো আৰু এডমান লালৰিণ্ডিকাই 11 মিনিট 22 মিনিট আৰু 44 মিনিটত 3টা গ'ল দি হেট্ৰিক লাভ কৰে। বিপৰীতে মোহন বাগানৰ হৈ মানবীৰ সিঙে 33 মিনিটত একমাত্ৰ গ'লটো দিয়ে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ্ট কাপত 17 খিতাপ দখলৰ অভিলেখেৰে মোহন বাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ অন্ধ্ৰপ্ৰদেশৰ ইলুৰু জিলাৰ মুছুনুৰু গাঁও ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে গাঁওখনত দেশৰ প্ৰথমটো বংশগতিবিহীনভাৱে বিকাশ কৰা উচ্চজাতৰ মাকৈ বজ্ৰা বীজ মুকলি কৰিব। দেশক ভৱিষ্যতে জাহাজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আজি অন্তপৰা ব্ৰিক্সৰ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ব্ৰিক্স ক্ৰীড়া যুটীয়া ঘোষণা পত্ৰ স্বাক্ষৰিত হয়। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম NSDCয়ে দেশজুৰি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় দক্ষতা বিকাশৰ পদক্ষেপ মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে। ত্ৰিপুৰাৰ চন্দ্ৰপুৰ, বল্ডাখাল আৰু আৰালিয়াকে ধৰি আগৰতলাৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে 5 উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰেৰশ্ৰোতা, এতিয়া আগবঢ়াইছো বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ থলীত পানীমন্থন কৰা বায়ুৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰে। আজিৰ হিপ হিপ হুৰৰে অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বায়ুৰহণীয়া গীত মাত শুনিবলৈ পাব। অনুষ্ঠানটি ইয়াত ধৰিব স্নেহা পাঠক আৰু পম্পী মালাকাৰে।
2: নমস্কাৰ, সমূহ শ্ৰোতাকে বায়ুৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰেলৈ মই স্নেহা
3: আৰু মই পম্পী আদৰণি জনাইছো।
2: প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ বাবে আমি উপস্থিত আছো গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত। আজিৰ অনুষ্ঠানত আমি এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত মাত নাট শুনিম। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ মহাবিদ্যালয় সংগীতটি।

0: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আমাৰ সৈতে উপস্থিত আছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতা ছাৰ। অনুষ্ঠানলৈ আপোনাক স্বাগতম।
1: ধন্যবাদ
0: ছাৰ। আমি প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি আজি অনুষ্ঠানত মহাবিদ্যালয়খনত এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগমুহূৰ্তত আপোনাৰ পৰা আমি ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ইতিহাস সম্পৰ্কে আৰু এই মহাবিদ্যালয়খনৰ সামগ্ৰিক বৰ্ণনা এটি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।

0: মই বিশেষকৈ মই বিহুৰ লগত সৰুৰ পৰাই জড়িত, একদম 3 বছৰৰ পৰাই মই ডেন্স কৰোঁ। মই তেতিয়াৰ পৰাই সকলোতে বিহু মাৰি ফুৰিছোঁ, মৌ কুঁৱৰী, বিহু কুঁৱৰী, বৰ বিহুৱতী, এইবোৰ ল'ব পাৰিছোঁ আৰু মই নিজে ডেন্স কৰি কিনে। সেইটো কাৰণে মোৰ মানে বিহুৰ প্ৰতি বেছি এটা হেৰি আছে, আৰু বাকী তেনেকৈ মডাৰ্ণ ছং ডেন্স কৰোঁ আৰু।
1: জানি খুব ভাল লাগিছে তুমি নৃত্য গীত লগতে বিভিন্ন ক্ষেত্ৰৰ সৈতে বৰ্তমান জড়িত হৈ আছা। বৰ্তমান আমি তোমাৰ পৰা জুবিনৰ গীতটি শুনিব বিচাৰিছোঁ, কিন্তু পাছত আমি পুনৰ তোমাৰ পৰা এটি লোকগীত শুনিব বিচাৰিম, শুনাবানে?
0: হ'ব।

0: খুবেই সুন্দৰ জুবিনদাৰ, এটি খুব কঠিন গীত তুমি খুব সুন্দৰকৈ পৰিৱেশন কৰিছা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ
0: প্ৰিয় শ্ৰোতা, এইবাবে মাইক্ৰফোনটি স্নেহালৈ আগবঢ়াইছোঁ।
1: ধন্যবাদ পম্পী। শ্ৰোতাসকল, আপোনালোকে জানি আমি আজি উপস্থিত আছোঁ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত, আৰু এই মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী এইবাৰ মোৰ সৈতে উপস্থিত আছে। আমি তেখেতৰ সৈতে চিনাকি হৈ লৈছোঁ। তোমাৰ নামটো জনাব।

0: ৱাৰিষা ৰহমান।
1: ৱাৰিষা, অনুষ্ঠানলৈ স্বাগতম। আজি কি পৰিৱেশন কৰিবা বাৰু?
0: মই এটা কবিতা লিখিছিলোঁ, উৰ্দুত আছে, মানে নিজে লিখা। মই কিতাপ এখন পাব্লিছ কৰিছিলোঁ কেনভাছ অফ থটছ বুলি যোৱা বছৰ, তাৰে পৰাই লিখা আছিলে।
1: নিজে কবিতা ৰচনা কৰিছা, কেতিয়াৰ পৰা লিখা মেলাৰ সৈতে জড়িত হৈছে?
0: মই ক্লাছ এইটৰ পৰাই ৰাইটিং কৰোঁ, আৰু মই লাষ্ট ইয়াৰ ক্লাছ টুৱেলভত কিতাপখন পাব্লিছ কৰিছিলোঁ, আৰু কিতাপখন আছে এমেজনত কেনভাছ অফ থটছ বুলিকে।
1: খুব ভাল লাগিল জানি, আৰু এনে সৃষ্টিশীল কামৰ সৈতে তুমি জড়িত হৈ আছা। এতিয়া আমি কবিতাটো শুনিব বিচাৰিছোঁ।
0: শহৰ মে অব ৰহমত কা কোই নিশান নহীঁ মিলতা, কি শহর মে অব রহমত কা কোই নিশান নহীঁ মিলতা, হর চেহরে পর মুস্কুরাহট হ্যায় মগর অরমান নহীঁ মিলতা। লফজো মে মিঠাস হ্যায় নিয়ত মে গর্জ সি রহতি হ্যায়, অব দিলো মে পহলে জেসা মেহমান নহীঁ মিলতা। রিশতো কি রৌনক মে রসম ও রিওয়াজ তো বহুত হ্যায়, রিশতো কি রৌনক মে রসম ও রিওয়াজ তো বহুত হ্যায়, মগর রূহ কো ছু যায় ও এহসাস নহীঁ মিলতা। হর শখস ইহা খুদ মে সিমটা, খুদ সে হি খফা সা হ্যায়, ভিড় তো মিলতা হ্যায় মগর কোই হমরাজ নহীঁ মিলতা। সচ বোলনে ওয়ালো কে হোটো পে খামোশি কিউ হ্যায়, আর ঝুঠ কে বাজার মে কোই নুকসান নহীঁ মিলতা। ওফা কে ওয়াদে ওয়াক্ত কে সায়ে সব ওয়াকিফ হ্যায় মগর, কিসি ওয়াদে মে আব পহলে সা ঈমান নহীঁ মিলতা। ইনসান তো বহুত হ্যায় ইস ভিড় ভরি দুনিয়া মে, কি ইনসান তো বহুত হ্যায় ইস ভিড় ভরি দুনিয়া মে, মগর কিসি আঁখ মে থোড়া সা ইনসান নহীঁ মিলতা।
1: উর্দু ভাষাত কবিতা এটি তুমি রচনা করেছা, আর কিতাপখনও আছে, কিতাপখন উর্দু ভাষাত রচিত নে?
0: কিতাপটো মোৰ ইংলিছতো আছে, আৰু তাতে মানে এইটো অলপমান নিউ কনচেপ্ট হয়। তাতে অলপ ষ্টৰিজো আছে, পোয়েট্ৰিজো আছে, কোটছো আছে, আৰু লেটাৰ্ছ কিছুমানো আছে ফৰ দ্য ৰিডাৰ্ছ।
1: আৰু মনৰ অনুভৱসমূহ প্ৰকাশ কৰাৰ বাবে কবিতাকেইনো কিয় বাছি ল'লা জানিব বিচাৰিছোঁ?
0: কিছুমান আমি কথা মানে কথা কৈ পেলাই মানুহক বুজাব নোৱাৰোঁ। এজ উই হেভ মেনি আৰ্টছ যিহেতু আমি এক্সপ্ৰেছ কৰিব পাৰোঁ বাই পেইণ্টিং এণ্ড অল, তো আই চুজ পোয়েট্ৰি বিকজ ইটছ মাই টাইপ অফ ছিগনেচাৰ।
1: নিশ্চয়। আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত হৈ আছা, সৰুৰে পৰাই জড়িত হৈ আছা, লিখা মেলা কৰিছা, জানিব বিচাৰিছোঁ প্ৰিয় কবি বুলি যদি সুধোঁ কাৰ নাম ল'বা?
0: মোৰ বহুত আছে, ফেজ আহমেদ ফেজ আছে, তাৰপিছত জন ইলিয়া, মিৰ্জা গালিব, বহুত বহুতেই আছে বুলি ক'ব পাৰি। তেনেকৈ এজন প্ৰিয় কোনো নাই।
1: কবিতা লিখা মেলা বৃত্তিৰ সৈতে তুমি জড়িত হৈ আছা, ইয়াৰ উপৰি আন কিহত তোমাৰ ৰাপ আছে?
0: মই ক্লাছিকেল ছিংগিং শিকিছিলোঁ আৰু এতিয়া বৰ্তমান গীটাৰ শিকি আছোঁ।
1: গীটাৰো বজাব জানা আৰু গানো শিকি আছা?
0: গান শিকা কমপ্লিট হ'ল, ক্লাছিকেল শিকিছিলোঁ, ইণ্ডিয়ান ক্লাছিকেল, আৰু এতিয়া বৰ্তমান গীটাৰ শিকিহে আছোঁ। 3 মান্থছহে হৈছে, নিউ লাৰ্ণিং। আৰু
1: গতিকে কলা শিল্পৰ যিখন জগত, এই জগতখনৰ সৈতে তুমি জড়িত হৈ আছা সৰুৰে পৰাই, ভৱিষ্যতে আৰু কবিতা প্ৰকাশৰ নিশ্চয় পৰিকল্পনা আছে?
0: আছে।
1: ঠিক আছে বাৰু, এই ভৱিষ্যতৰ যাত্ৰাটোৰ বাবে আমাৰ শুভেচ্ছা তোমাৰ সৈতে সদায় আছে, এনেদৰেই আগবাঢ়ি গৈ থাকা।
0: থেংক ইউ।
1: প্ৰিয় শ্ৰোতা, মাইক্ৰফোনটো এইবাৰ মই মোৰ সৈতে থওঁ, পম্পীলৈ আগবঢ়াই দিছোঁ।
2: ধন্যবাদ স্নেহা। আমি দেখিছোঁ যে আমাৰ সৈতে এগৰাকী যুৱ বৰ্তমান উপস্থিত আছে ঢোলৰ সৈতে, আৰু আমি তেওঁৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম কুণাল সিংহ আৰু মই LCB কলেজৰ BSc 3rd ছেমৰ ষ্টুডেণ্ট।
2: আমি দেখিছোঁ আপুনি ঢোলৰ সৈতে থিয় হৈ আছে, জানিব বিচাৰিছোঁ যে অনুষ্ঠান বাজি কি পৰিৱেশন কৰিব?
3: আজি মই প্ৰথমতে এটা খৰাচীয় এটা বজাম, তাৰপাছত ঢোলক মূল ভাৱ কৰি এটা যোজনা গাম, তাৰপাছত কছাৰী চেও, আৰু তাৰ পাছত মই এটা নাচনী চেও বজাই মোৰ ঢোল বাদনটো শেষ কৰিম।
2: তেনে খুব ভাল লাগিছে, আৰু জানিব বিচাৰিছোঁ যে আপোনাৰ আৰু কি কি বাদ্যযন্ত্ৰৰ প্ৰতি আপোনাৰ ৰুচি আছে?
3: ঢোলৰ বাহিৰে মই বাঁহীও বজাওঁ, বাঁহী লগত আৰু মই পেঁপাও বজাওঁ, এইখিনিয়ে।
2: গতিকে বিহুৰ সৈতে জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে, আৰু এই ঢোল আপুনি কেতিয়াৰ পৰা শিকিছে?
3: ঢোল মই শিকা আজি প্ৰায় 4 বছৰমান, মোৰ গুৰু বৰবিহুৱা ৰন্তু শইকীয়া ছাৰৰ আণ্ডাৰত মই ঢোলৰ প্ৰশিক্ষণ লৈ আছোঁ।
2: আৰু এই ঢোল মানে বজোৱাৰ প্ৰতি ৰুচি কেনেকৈ আহিল?
3: সৰুৰে পৰা যিহেতু মই আমাৰ যেতিয়া VCD কেছেটবিলাকত জানমণি অঞ্জনা এইবিলাক মই শুনি আহিছোঁ, মোৰ আগৰ পৰাই এই ঢোল আৰু বিহুৰ লগত জড়িত যিমান ইনষ্ট্ৰুমেণ্ট আছে, বাদ্যযন্ত্ৰ আছে, মোৰ বহুত ৰুচি আছে। সেইকাৰণে মই ভাবিছোঁ এদিন মই শিকিব বিচাৰিছিলোঁ।
2: যিহেতুকে তুমি ক'লা যে তুমি বৰ্তমানো শিকি আছা, জানিব বিচাৰিছোঁ যে তুমি বৰ্তমানো কোনো দলৰ সৈতে জড়িত হৈ আছা নেকি?
3: হয়, মই মালিগাঁও বিহুৱা সংঘৰ দলৰ লগত জড়িত হৈ আছোঁ।
2: আৰু জানিব বিচাৰিছোঁ যে এই বাদ্যযন্ত্ৰক লৈ তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ?
3: চৰ্চা চলি আছে, বৰ্তমান মই শিকি আছোঁ, প্ৰশিক্ষণ লৈ আছোঁ মোৰ গুৰু বৰবিহুৱা ৰন্তু শইকীয়া ছাৰৰ অণ্ডাৰত, আৰু ভৱিষ্যত চৰ্চা অব্যাহত ৰাখিম, আৰু যেতিয়াই যি সুবিধা পাম সেনেদৰে মই আগুৱাই যাব বিচাৰিছোঁ।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছোঁ কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। বিয়লি 6:10 আগবঢ়োৱা হ'ব এটি কথিকা আৰু 6:30 আগবঢ়োৱা হ'ব দৰিণা মহন্তৰ বৰগীত। যুৱ সাহিত্যৰ অনুষ্ঠানটি নিবেদন কৰা হ'ব সন্ধিয়া।

7:20 আৰু যুৱ আবৃত্তিৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50 বৃন্দগান শুনিবলৈ পাব 8:00 আৰু শেষত তবলাবাদন শুনিবলৈ পাব 8:05

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰয়োজতা, এইখিনিতে শুনো আহক তৰালী শৰ্মাৰ কণ্ঠৰ দুটি মন পৰসা গীত।

শ্ৰোতাসকলে তৰালী শৰ্মা কণ্ঠৰ মনোমোহা গীতটুটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো ৱান্টেড আৰু ৰা ৱান ছবি দুখনৰ পৰা দুটি গীত।

শ্ৰোতাসকলে ৰাওৱান ছবিখনৰ পৰা নন্দিনী শ্ৰীকাৰৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই তেজী গগৈয়ে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

পৰে আপোনালোকে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো লোকগীত, শিল্পী দেৱজিৎ তালুকদাৰ।

শ্রোতাসকলে লোকগীত শুনিলে দেৱজিৎ তালুকদাৰৰ কণ্ঠত। লোকগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো ঘোষক ঘোষিকাৰ নিৰ্বাচিত গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানত মোৰ প্ৰিয় এমুঠি গান লৈ মাইক্ৰফোনৰ সন্মুখত মই ৰুমি দাস। আজি মই কথা পাতিব খুজিছোঁ আমাৰ শৈশৱৰ গাঁওখনৰ কথা। গাঁওখনৰ স্মৃতি আপোনালোকৰো নিশ্চয় কম বেছি পৰিমাণে আছে। গাঁওখন আমাৰ জীৱননাটৰ আবাস সংগীত। জীৱনৰ বাটত আমাৰ এই গাঁওখনে বুকুত দোলা দি থাকে। এক মিঠা স্মৃতিয়ে ভৰাই দিয়ে আমাৰ দেহ মন। গুণগুণাবলৈ মন যায় কোনো এক প্ৰিয় গীত। শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত মোৰ এই প্ৰিয় গীতটি।

গাঁওখনে আমাক বহু মূল্যৱান বস্তু দিছে, শৈশৱৰ মধুৰ স্মৃতি, আপোন মানুহৰ মৰম, মাটিৰ গুণ, প্ৰকৃতিৰ সান্নিধ্য, সহজ সৰল জীৱন আৰু মানুহৰ মাজত একতা সম্প্ৰীতিৰ শিক্ষা। সেয়ে আমি ক'ব পাৰোঁ যে গাঁওখন কেৱল এখন ঠাই নহয়, গাঁওখন আমাৰ শিপা, আমাৰ পৰিচয় আৰু আমাৰ হৃদয়ত সাঁচি ৰোৱা এক অমূল্য স্মৃতি। এইবাৰ শুনাবলৈ লৈছোঁ দীপেন বৰুৱাৰ কণ্ঠৰ মোৰ এই প্ৰিয় গীতটি।

গাঁৱৰ মুকলি সেউজীয়া পথাৰ, সৰু নৈ, গছ গছনিৰে ভৰা ঠাই, দুপৰীয়া ৰোদৰ গছৰ ছাঁ, সন্ধিয়া চৰাইৰ কলৰৱ, গধূলিৰ পৰিৱেশ, এই আটাইবোৰে জীৱনটো উপভোগ কৰিবলৈ শিকায়। গাঁওখনেই আমাক শিকায় কঠোৰ পৰিশ্ৰমৰ মাজতো কেনেদৰে সৰু সৰু কথাৰে সুখী হ'ব পাৰি। ভাবি থাকিলে মনটো উৰা নামাৰেনে বাৰু শৈশৱৰ সেই মৰমৰ গাঁওখনলৈ? এইখিনিতে মই শুনাবলৈ লৈছোঁ মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত।

সময় বাগৰি গৈ আছে, গাঁৱৰ বহু মানুহ চহৰমুখী হৈছে, জীৱনবোৰ ব্যস্ত হৈ পৰিছে। কেতিয়াবা কৰ্মব্যস্ততাই সেই চহৰমুখী মানুহখিনিক হয়তো কিছু সময়ৰ বাবে হলেও পাহৰিবলৈ বাধ্য কৰাইছে সেই গাঁওখনলৈ। কিন্তু তেওঁলোকৰ সেই গাঁওখন পাহৰা জানো সম্ভৱ? হয়তো যাবও পৰা নাই আপোন গাঁওখনলৈ বহুদিন। এইবাৰ শুনাবলৈ লৈছো মীৰা দাস চহৰীয়াৰ কণ্ঠত এটি গীত।

গাঁৱৰ স্মৃতিৰ কথা ক'বলৈ যাওঁতে আমি বেছিকৈ মনলৈ আনো আমাৰ শৈশৱ, মুকলি মনেৰে ঘূৰি ফুৰা, পথাৰত বন্ধুবোৰৰ সৈতে দৌৰি ফুৰা, বৰষুণত তিতি মাটিৰ গোন্ধ উপভোগ কৰা, পুখুৰী পাৰত বহি বৰশী বোৱা, সন্ধিয়া চোতালত বহি জোনাক উপভোগ কৰা, আইতাৰ পৰা সাধু শুনা, এইবোৰেই গাঁৱৰ মধুৰ স্মৃতি। এইবাৰ শুনাবলৈ লৈছো দিলীপ দাসৰ কণ্ঠত মোৰ প্ৰিয় আন এটি গীত।

গাঁৱৰ স্মৃতি বুকুত লৈ আমি আগবাঢ়ি যাম আমাৰ জীৱন বাটত। ৰামধেনু অনুষ্ঠানত শেষত শুনাবলৈ লৈছো দিলীপ দাসৰ কণ্ঠত মোৰ আন এটি প্ৰিয় গীত

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে শাস্ত্ৰীয় সংগীতানুষ্ঠানত বিধুষী প্ৰতিমা তিলকৰ খেয়াল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।